0: অজনা লিঙ্ক ক্লিক করন্তু নাই সাইবার ক্রাইম হেল্পলাইন 1930 মনে রাখন্তু এসবিআই সচেতন রহন্তু সুরক্ষিত রহন্তু
1: आपण मैंने कार्यक्रम शुणुंट आकाशवाणी कटक केन्द्र लोकगीत क्रम प्रचार करुचु पाला परेषण करता साथी।